0: As somebody who's followed football intimately for many decades now, are you hopeful that Indian football can get better?
1: Well, I mean, I refuse to give up hope completely, but I also know that it's difficult.
2: But if everyone comes together, say, you know what, this is it. So probably having the right leader saying, this is the plan, helps. This is Indian football in the next 20 years. Done. And everyone move towards that direction. Might take 30 years, 25 years, but we'll be there.
3: I would want to hope that the All India Football Federation wakes up, that the government wakes up. We need a stable partner over the next 15 years. We need a roadmap. And I'm an optimist. I love football. It will happen.
4: The next generation of footballers, like Hirok Bormon, is counting on it.
5: ৰাতিপুৱা মই 5টা বজাত উঠি কেনে 5টা বজাত ইয়াতে আহোঁ লগৰ লগত ইয়াতে প্ৰেক্টিচ কৰি কেনে ঘৰত যাই কেনে স্কুলত যাওঁ স্কুলৰ পৰা আহি কেনে আৰু একাডেমিত প্ৰেক্টিচ কৰিব যাওঁ
6: এফৰ্ট ডাল নাই আপোনাৰ ঠিক আছে দেখনাই বল কে লিয়ে কাহাঁ পে মুভ কৰে আগৰ বল ইডাৰে ও মেন বি মুভ কৰেগা হে না চলো যাওঁ
4: এট 12 হিৰক ট্ৰেইনস এট নৰ্থ ইষ্ট ইউনাইটেডছ একাডেমি বাট গেটছ ফিউ অপৰচুনিটিজ টু টেষ্ট হিজ স্কিলছ
5: স্কুলিম কেতিয়াবা কেতিয়াবা খেলো ইমান নাই কিতাপ এটা হয় আৰু স্পৰ্টছ স্পৰ্টছ এনুৱেল স্পৰ্টছ
4: হিৰক'স ফাদাৰ ৱৰ্কছ এজ এ হাউচ পেইণ্টাৰ এণ্ড হিজ মাদাৰ ইজ এ ডমেষ্টিক ৱৰ্কাৰ দে চে বোথ দেৰ চানছ আৰ পেচনেট এবাউট ফুটবল
7: সিহঁতৰ মানে বহুত ইচ্ছা সৰুৰ পৰাই ফুটবলে খেলাৰ ইচ্ছা ঘৰত থাকিলে সৰুৰ পৰাই মানে খেলৰ কথা যা কিবা এইটো ক'বই নালাগে এইটো নিজে নিজে ওলাব টাইম হ'ব নিজে জানিব আৰু যাব লাগে আৰু সেইখিনি ঠিক জানে কিন্তু মানে বলটো খুব খেলে আৰু
4: But Hirok's elder brother had to give up his football dreams. There was no academy here when he was growing up.
7: এইটোতো ভাবোঁ কিন্তুতো এইটো ক'ব নোৱাৰো ন কি হয় পিছত কি হয় এতিয়া মানে খেলি আছে আৰু মানে
4: Football may have survived for generations in India, but today it's facing its toughest times. Young, hopeful players like Hirok, who are passionate about the game, need India to back the sport for it to have a future in the world's most populous nation.